0: shogni jigda liang tam ta shani tamo zgi te na ti ta ka ning la mo zgi la ta la mo zgi na han chi zong song na di she ke ya ta na ngi te rang chka cha chi ke khab da yil ta ngi chka cha chi ke khab da zi da liang chi sum tigi shil mo khini kom sum tigi po mo khini har shi chi ga man ma ta ni sar shi chi ke ton mo ko ni nya zga chi sum mo ko ni ta zga al ma chi ni chi sum she jo ken da ni kom sum po jo nya da ni a jim chen di tang ni zi da li shi ge ta ga rang ge ma sa ji ge da li a jin tho sa ji ge da li sab ka rang jing ge khab da zga shi yam chen zge ni jim chen ta mo zi re ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས
1: ཅེ ཏེ རང གི མན ས ཇི གི ཁང ཅུང གི ཚིན གོ ཇི གི དེ གི དེ དམ ཤ ཁུན དེ གི ན སུ ཡེ རེ ཡོན རེ མ རེ ཚ རེ གི ཧུ ཇི རེ རེ ཏ ཁ སང དེ རང ད ང ལོ དམ ཡེ ཤུ སུ ཇམ པན དེ གི ཅོ ཤི གི ཁ ཏམ ཁུན དེ དེ གོན དེ གི ན དར ཅི ཤེ ཤེ སོ དང དེ དལི ད ཡེ ལོ སོ སུ ནི ད ཁ ཤ ཤ ཏན དེ ཡེ གོ གི ཟན ཏ རེ ལ
0: རེ ཡ ཏ རེ
1: ཨ རེ ཁ རང གི གི ན དམ ཤ ཁུན དེ ཇོང ཨ ཁོ ཏ ཅི ཐོ མར ད ནམ ཟི གི ནི ཇོང ཨ ཡིན
0: ང ཏམ དེ ཇོང ཨ ཁོ ཏ སོ ད ཅི ལོ ཉི ཏོང ཅོང ག བར ཇ ཏ ནི ཝ ལི ར ད ཇོང ཨ ད ལི ཅ ལོ ཉི ཏོང ཉེ བ ཇ ག བར ན དེ ད བ ཤར གང ཏོང ལ ནི ཚ ག ཏ མོ ཟ རི ད ཐོ ཏོང རང ག ཇོང ཨ ཁོ ཏ སོ ད རང ག ཧ ས ཧ ལུ ཐོ ཁུ ན རང མ ས མ མོ ཏོང གུ ན རང ག ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཚང ཁག དང དུ ཤི ཁ རོམ བུའི དལ དམ ཡི ཤ ཁ ཤ ཁ ཡོར ཐ སོ ཤི གམ ཚ ཁ ཏག གབ ས ཐོ ཉི ལ ག རང གེ ཟོ ན ཡང དམ ག ཁབ ཤོ ཏི ལ ག ནེར ད གང ཨ ཝ ན གང ཡི དལ དེ ཤ ན ད ཆ ཁ ཟོ ཇིན ག ཟོ ལོབ སོ ག ཁུར ཉེ ཏུན ག ཁུར ད ད ཨོ ཟ གིན ཇིན ག ཁ ཁ དང དུ ཤི ག ཉོམ ག ཉི མ ཚ ག ནེ ཚ ག ཚ ག ཡོ ཁ ཡི དལ ཤི ག ན ག ད དམ ག ཁུ ཡི གབ ཇན ཆ ར ད ད དལ ལོབ སོ ག ན མ ཡི དལ ཤ ན ཤི ག ཡང ཏི ཏོ ཉི ད ག རང ག ཇོང ད རི ད ནེ ད ག ཇོ ཤི ཚ ག ཟ ཝ ཟོ ཏི ཁོ ནེ ཡོ ར ད ཟོ ད ཅོག ག ན ཡང ད ག ད ཡིན ན ཨཇན ཕ ར ཡ ད ཟོ ཏི ན ཤི ག ནེ ད ག ར པོ ལ ན ད ན ཉམ ཅར ག ཉི ནེ ད ག ར ཁ ཆ ད ཤ ག ར ད ཟོ ཨོ སེ ན ཨ ཡོ ན ཁུ ཟ ག ར ལི ན ག ར ག ན མ ཛ ག ཡོ ག ན ད ཅུ ག ན བ ཏེ ད ལ ཤ ལ ཡོང ག ཡོང ག ཅ རི ད ཤ ར ག ང ཏོ ཟ ག ན ཚ ཉན ར ཏ བ སོ ད ཇ ར མ ར ན ར ཤ ན ད མ ཟ རི
1: ད ག ར ཏ ཏ ན ག ད མ ཤི ལ པ ཟ ག ཤི ར ཁུ ར ཤ ཚ ག ཏ ཁ ས ན ཤ ཚ ག ང ཡི ག ཏ ནི ཅུ ཏ མ ཁེ ད ག ནི བ ཤོ ག ག ན ཏ ཉོ
0: ད ནི ག ར ཏ ཏ ཏ ནི ད མ ད ཤ ལ ད ཤ ར ག ར ཏ ལ ང ཡི ཏེ ས ན དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང དང ཏན ཁར ཅེ གི ཆུ ཚུལ སེམ ཏན ཏན གལ ཁ ནི ལང ཤ ཏན རང གི གོད གི ཡོ གོ ནི ད ཇར མ རང དུ མོ ཟི རེ ཉི གა ཆապར ཡོ ག ཆապར ཡོ ཁ ར ཡང ཁང ཏར ཅང ཁར གི ཁ མང ཟ གི ཐོ ནི ད ཁ ཏག སེ གོ ནི ལམ ཁ ནི ཏམ ཤ ནོ ད ཤི གི མང ཟ གི ཡམ ཚམ བ ད 진 틈니 마치거니 디땅나 샨듬 겔긴지 달리엔 카루 카병에니 나고 디엔에니 카로사 카르트터리니 나고사 나튼다에니 카루라디 론데레니 나고 차디 잠데레니 치가 잔거지 야란 종니 싱앙거지 트람페노 디엔 크르게 좀디 랍랍땅 람바드 톤거 짐친 차가지나 신니 추르탐 후이근 고르간 치크 요메땅 아니니 추르탐 거 사치간 톰멜 흐슴사니 추타가 츠크 고름튼 지그멘 라스과티 용리다 소용 랑게시게타가 세마 진지 츠라르마데 지 조요가 데르타소 셔라타가 쳇소탕 아스무 치크 샤코리타 소그니 다 참아가 지 스타사 차이가 자난으로 냐사 클로그 송단으로 용리타 소그니 영 찌글아 찌트니 갈안 힙튼달이 마락 찌샤리 용리타 소 혹시게 얌챙가 갑스 톱지 다타무 그나스마 아티르크
1: जे जे तिना तेरन न लेमसिंग गब चांद तनि न थि जि छिस नि
0: या क्वाटन छे
1: या तना निकु देमो
0: या दिमो तगंग इ जि थरन दनि वल खवा कंग रि जोंग न्यन किन तं किन नाम बा ग ता वो कसो जिंग गर तां खि ngर गि जर्सो से जों द मानि बा कॉम्पिटि न्यन बा हरसोरी न्यन बा रि सिरी छापारिन थली वरब छप जिन नाम बा जों जिना यंग ngर गि जर्सो कि शुंग दे हामा नाम बा किन जोग जों जों रंग सिम साम तं गरे वारा गोरे लि तं गरावा इन क्वाटन छे गोन जों बा
1: या या थि जि छि
0: या क्वाटन छे
2: tam tang tam si ni sim tang sim a bi chu tun tang tun ga lang ni li tang li ge chu
3: chong na wo shi ge la nong chen jie gang jun xie rong lian chen na nian bu ra ga si shi
1: ya tam shil pa karma chu demo
4: demo ge ge
1: sa pa ga pu tong no chi tam khu dan shin da ka chi ka tong ni chu ser gang tong thop song ge re tan ni zong te ja shin yang khu ma z ga chong ge na yo shi ge chu ga se ma thu ko mo shi ni x tam shan nu ge ni ni lu chung ge sim ni xar sha ge te ge tong na te ren chi ren ge ta chi thumur tam sha ku ji ge gorm te ka da z ge na
4: ri ri ge ge ta ren ge chong ri z ni ta ren ge chen chen ha ma ge тавга чыгсыргона картынык та нергесыргона ти наварга жи качара тушани тамызыр тагарынги ра ятага вагасык качара тушачу гани таги чека акы чыгхтам сендер тазазыр дина рангера ти лаймуну ри дали шаен ди как тазам шишини матар та чунуру так так сонзге тагмарардан гырданга сонзге дали шаен ди как тасганын жо кайта ти лаймуну ри дали вагасык тамыз та ти такани та наржен та кантрандан дотор ни кантрандан собаран мынгын гытаг так тамшитан дотор тага собара тэрдигин гыхтам шагону тэ тагшигин яз данган жоқари тага лгэрдара тани тага талга тари мо тага ран ахтам хэра та шагону няни тага ян кан жорта чиг ранга ялан зен тамну зонз зома тамну трез гэ тэ далита дила кан дихши гэстэн банру тамаг мэ базиз гэ талу чергэни тани хстар гэ тондо гэ картер ранга жама шину мэни нана нга зушана жозми кара та картер тэ варжи гэ вар тэ тэ ранга хши гэ ранга гашгэн дэ чиг ажин кён рю юлон ата тан жомат
1: जे जे ता तां खि रंग खुनि छि तां खि खिनु खाजिंग जिलें गोजना हाकिर तां खि सिम खि
4: ता थाजिन दनि एक ता तां छै कोन समा गुशन ता थाजिब जाछि ता थाजिर गपछि यार्मर ता थाजि छि
1: जे जे
4: ता समा उछि जि मार डरा ता ता थाजिर ग छु छसर कोन ता ता कान ता रंग जिंग जोयन गर को तां छि बादि ता या गिन रा जोर ता याना दिन गिन कंसन ता तां ता तमा तां छि ख तां छि का ता थाजिर रंग थाजिन गुंग मा ता लो सों तां जे
1: जे जे
4: तमो संबादित
1: जे संबाय कुरता छ कबलिस मु
4: कबलि योक गो छिग कबलि योक तग सबर द दि गिरगन रय जोर ता जम सन जिन अरका छ गफ शैतन खतम तर गन जोक तंग रंग जि सस सर कोन द छिग जि खार छिग मान न न मन दंग न न